0: তোমরা সবাই এত জুনি, তোমরা বলেছো ডক্টর এপিজে আব্দুল কালাম। আমাদের টেলিফোন লাইন
1: সঠিক কি সঠিক না, টেলিফোন লাইনে আমরা যাব ঠিক তার আগে এখন সময় একটা বিজ্ঞাপন বিরতি, বিজ্ঞাপন বিরতি থেকে ফিরে এসে আমরা টেলিফোন নিচ্ছি।
2: सेवा मतलब लोगों के साथ खड़े रहना, उनके जीवन में बदलाव के साथी बनना। इसी सोच को आगे बढ़ाते हुए 17 सितंबर से 10 अक्टूबर तक पूरे बंगाल में मनाया जा रहा है सेवा संकल्प अभियान।